इतने प्यार भरे बयान है मोहम्मद रफी जी की आवाज में। सवाल जवाब है, geluk schep jezelf, geluk schep jezelf, het leven wacht niet tot jij er klaar voor bent.